0: मारा जो छक्का तो कैच हो गया।
1: फुटबॉल में क्रिकेट? हाँ, कहा ना,
0: सपने में देखा सपना।
2: এতক্ষণ শুনছিলেন হিন্দি ছায়াছবির গানের অনুষ্ঠান আকাশবাণী আগরতলা। এবারে শুরু হচ্ছে বিজ্ঞাপনদাতা আয়োজিত অনুষ্ঠান উমাঙ্গ।